আৰু এগ্ৰি এণ্টাৰপ্ৰেনৰছ কাৰণে ৰিস্ক প্ৰডাকশ্যন দি কিনে ফাইনেন্সিয়েল ছিকিউৰিটি, ইকনমিক ৰিজিলিয়েন্স আৰু নাগালেণ্ড পুৰা ইনক্লুশ্যন বঢ়াই দিবলৈ আছে। নেশ্যন ৱাইড খেত বচাও অভিযান কেম্পেইনটো নাগালেণ্ডে কৃষি বিজ্ঞান কেন্দ্ৰ কেভিকেডি জাৰি ৰাখি কিনে জাননী দিয়া আৰু ট্ৰেইনিং প্ৰগ্ৰামছ বা ছয়েল হেল্থ আৰু ছাষ্টেইনেবল এগ্ৰিকালচাৰ বঢ়াই দিবলৈ আছে। জনবুটদি কেম্পেইন বা 1800 কিষাণ খান 16 বস্তিকান্দি এৱেৰনেছ ড্ৰাইভছ ফিল্ড ডেমনষ্ট্ৰেশ্যন আৰু ফ্ৰুট ছেপলিংছ বায়' ফাৰ্টিলাইজাৰ্ছ আৰু বায়' পেষ্টিচাইডছ ভাগ কৰি দি কিনে বুজাইছে। একে সময়তে নিউলেণ্ডে আইকাৰ কেভিকে আৰু আত্মাৰ পৰা এটা ট্ৰেইনিং প্ৰগ্ৰামটো কেএজঅ বি বস্তি দি ৰাখি কিনে ছয়েল হেল্থ ছাষ্টেইনেবল ফাৰ্মিং আদাত খান আৰু ইক' ফ্ৰেণ্ড পেষ্ট মেনেজমেণ্ট ৰাখিছে। কেম্পেইনটো এইটো মাহিনা 30 তাৰিখ তাক ৰাখি কিনে ছাষ্টেইনেবল এগ্ৰিকালচাৰ মনতাই দিবলৈ আৰু লম্বা সময় তাক ফুড ছিকিউৰিটি তাকত কৰি দিবলৈ আছে। CBSE বা ক্লাছ 12 ভেৰিফিকেশ্যন লগা ইচ্যু চাই কিনে ৰি এভালুৱেশ্যন আউটকামছটো ৰিলিজ কৰি দিবলৈ শুৰু কৰিছে। এইটোৰ পৰা একটা ষ্টেটমেণ্টে কৈছে কি আউটকামছটো একটা ফেচ মেনাৰ দি ৰিলিজ কৰি কিনে টোটেল এপ্লিকেশ্যন পাৰ লগা 87% আজি জনাই দিবলৈ আছে। এপ্লিকেশ্যন লগা ষ্টেটাছটো ৰিজাল্টছ ডট ডিজিলকাৰ ডট জিঅ'ভি ডট ইন দি চাবলৈ পাৰিব। CBSE বা ষ্টুডেণ্টছ লগতে হাৰ এপ্লিকেশ্যনটো মজবুত, খোলাৰ চাফা আৰু সুৰক্ষিত ছিষ্টেম ৰাখি কিনে মনিটৰ কৰি ফেয়াৰনেছ আৰু একুৰেচি লগতে ৰাখি বিশ্বাস জনাইছে। ষ্টুডেণ্টছ লগতে ছ'চিয়েল মিডিয়া পষ্ট দি মিছা কথা নহ'লে ভেৰিফাই নকৰা কথা খান নাশুনি বুলি কিন্তু অফিচিয়েল CBSE কমিউনিকেশ্যন ইগলা দে ঠিক জানকাৰীৰ কাৰণে বিশ্বাস কৰি বুলি চাল্লা দিছে। নেশ্যনেল টেষ্টিং এজেঞ্চি পৰা UGC নেট June 2026 এক্সামিনেশ্যন আজিৰ পৰা শুৰু কৰি আছে। নেশ্যনেল লেভেল এলিজিবিলিটি টেষ্টটো কম্পিউটাৰ বেছড টেষ্ট মোড দি এইটো মহিনা 30 তাৰিখ তাক দুইটা শ্বিফ্ট ৰাখিবলৈ আছে। UGC নেট এক্সামটো জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ, এছিষ্টেণ্ট প্ৰফেচাৰ পজিশ্যনছ কাৰণে ইচ্ছা থকা কেণ্ডিডেটছ আৰু PhD কৰ্চেছ এডমিশ্যন কাৰণে ৰাখি আছে। আৰু হাওপানী খবৰ দি ইণ্ডিয়া মিটিঅৰলজিকেল ডিপাৰ্টমেণ্ট বা ভাৰী বা বেছি ভাৰী প্ৰকাণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া দি June 25 তাৰিখ তাক হবলৈ দেখাইছে। বেছি ভাৰী প্ৰকাণ্ড আছাম আৰু মেঘালয় দি এইটো মাহিনা 27 তাক হবলৈ আছে। এইটো নিচিনা অৱস্থাটো অৰুণাচল প্ৰদেশ, চাব হিমালয়ান ৱেষ্ট বেংগল আৰু ছিকিম দিবি হবলৈ আছে। ভাৰী প্ৰকাণ্ড নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা দি আহিয়া 4 দিন বা 5 দিন কাৰণে হবলৈ আছে। আৰু এইটো লগত আজি ফুজুৰ লগা খবৰ ইমান শুনি থাকিবি সামসাদ বাজি দাস মানে নাগামিজ খবৰ আনি দিবলৈ আছে।

Well, my dear friends, Prokom says Kruzi time pe pungji chahe se. To yate before I play the last song, ekta chita messages kan mo yate puri diye se. Aro yate ami khelna ka listener Sabina Begum from Sarupathar Gulakata Sarma likhiye se, Wasir ji, aaj to sare gane bohot hi acha bacha rahi hai ab. Sunke itna maza aa raha hai. Kyun bolo ab se? Wow, amazing, amazing playlist. Thank you so much again for the outstanding playlist. Kwekina Sabina Pekam likhina podai diye se. Sabina Pekam, thank you so much. Durkesh Prabhi likhina podai diye se. Radisham Nakanpuri Prabhi FM Dragoban hunikina India Kresman likhi diye se. Thank you so much. To my dear friends, yate last kiti dikina mikhan YouTube program says kuri diya ho. Ekta sath sath film Jagjit Singh aru chitra laga waste. আৰু এইটো শুনে বুজিলে আপুনি কাৰণ ৱৰ্ল্ড নিউজ দিল্লী পৰা ৰিলে কৰি দিয়ে শুনিব তো আপুনি কাৰণ চবেই ভাল দিন থাকিব আৰু 11 বজা তাৰপৰা এছ এম এছ ৰিকুৱেষ্ট এণ্ড ফিল্ম চাৰ্চ প্ৰগ্ৰাম আনি দিয়া হ'ব তো আপুনি কাৰণ চবেই তাৰ হিচাপ ল'বলৈ কাৰণে কৈ দি আছে

ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, পইলা গীত শুনি কিনা এনজয় কৰি থাকিব বুলি মই পূৰা আশা আছে। ইয়াতে আমি খান লগা লিষ্টনাৰ আলোনি ফ্ৰম মণিপুৰ, তাই ৰিকুৱেষ্ট কৰা লগা গীত পইলা আমি খান শুনি হ'ব, ফ্ৰমাষ্ট্ৰা বাৰ্ডৱান চিভা ফিল্ম ৰা, অৰিজিত সিং লগা অৱস্থে মিউজিক দিছে প্ৰীতম, লিৰিক্স অমিতা ভট্টাচাৰ্য, আৰু তাই এইটো গীত চব লিষ্টনাৰ্ছ কান গীত ডেডিকেট কৰি দি আছে, কোনালে কি দি আছে শুনি কিনা এনজয় কৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ।

Well, my dear friends, time to give out the last real-time traffic updates for this morning. Yate Parbat Jilaga real-time traffic updates apni khan sab kya ne diye se Mohan Kolabra BHQ junction de ja laga heavy traffic ta kiye se aur BHQ junction bra Mohan Kolade ja laga light traffic ta kiye se jodi apni khan alternate route lobo mone se kole ekta alternate route ta kiye se all ministers hill to jail colony BHQ junction ba major junction de ja laga moderate traffic thaki ase major junction ba BHQ junction de uthia laga light traffic thaki ase itu laga twitter alternate route thaki ase paramedical model ig aru lady miles road this bicket pra raju point de ja laga moderate traffic thaki ase aru raju point pra this bicket de ja laga light traffic thaki ase itu laga tinda alternate route thaki ase this bicket raju point box cutting to nhk census point aro phulpari khujuje local ground to raju point par census point te ja laga light traffic thaki ase census point par raju point te uthe laga heavy traffic thaki ase itu laga ekta alternate route thaki ase census point to nhk junction High school junction bus census point de ja laga aro aha laga tuita bi light traffic thaki ase NHK junction bus census point de ja aro aha tuita bi light traffic thaki ase to my dear friends etu hi thaki ja ji phudu laga last real time traffic updates aur bi aji sam laga real time traffic updates dia shuru kuri habo aji sam 3 baje balo kina to my dear friends apni sab bi traffic laga sab niyam mani kina seat belt lagai kina helmet lagai na traffic chulabo kane koi di ase My dear friends, we will continue with our request SMS Hindi film songs program. Apni kan sopi tune in kri kina se Akashwani Kohima FM Tragoban 103 MHz te. Apni khan laga SMS request Hindi film songs program. Apni khan itia kun kun tune in kri kina se apni kan sopi yate hisalu bo paribo. Phone number ase 9436805333. আৰু এক পৰ ফোন নম্বৰ কৈ দিয়ে আছে 9436805333 তাতে আপুনি খালি FM space H টাইপ কৰি না আপুনি লাগা ৰিকুৱেষ্ট মেছেজ লিখি না বতাই দিবি তো মাই ডিয়ার ফ্ৰেণ্ডছ মুভিং অন উইথ আৱৰ নেক্সট মেছেজ আমি খালাগা লিসনাৰ সুনিতা বসুমতৰী ফ্ৰম পুকাজান তাই ৰিকুৱেষ্ট কৰি লাগা গীত আমি খান শুনি আব শৰাবী ফিল্ম ৰা কিশোৰ কুমাৰ আৰু আশা ভোছলী অৱস্থে মিউজিক দিছে বাপি লাহাৰী লিৰিক্স অঞ্জন আৰু সুনিতা বসুমতৰী পৰা ইটো কি সব লিচনাৰ্ছ কান গেট ডেডিকেট কৰি দি আছে শুনি কিনা এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ